এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আশাদীপা শইকীয়া, জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত থেংকুজাম থৈথৈ, পপি চন্দ, পম্পা চন্দ আৰু আনোৱাৰ আলী। ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, ৰমেন কুমাৰ শৰ্মা, ময়ূৰ কৃষ্ণ মহন্ত আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটি শ্ৰোতাসকলে গুঞ্জলতা শৰ্মাউজা আৰু সংগীসকলৰ কণ্ঠত নাম, ভাৰতী চৌধুৰী কণ্ঠত লোকগীত, ইজ্জত সিঙৰ কণ্ঠত ভক্তিমূলক গীত, সিদ্ধেশ্বৰ ডেকা আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীত আৰু শেষত ভজন শুনিলে কৌৰৱী শৰ্মাৰ কণ্ঠত।

প্ৰথমেয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 লাভলী ৰয়ৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 চন্দ্ৰকান্ত ৰয়ৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ,

দ্বিতীয় অধিবেশনৰ দিনৰ 11 বজাত পোষ্ট বক্স নম্বৰ 111 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আস্কা গীত সবৰং গীতিকা শীৰ্ষক সংগীত গীত আপনা ধুন পাৰাই। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনবোৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান গীতেৰে কথাৰে হিভি ফুৰে আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান 9:15 স্পটলাইট নিশা 10:00 নৈশ সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব।

এইবাৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ চমু ৰূপৰেখা। নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দীৰ অতিথি পাকিজা বেগম আৰু অনুপ হাজৰিকা, আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 7:15 বজাত আজি পুৱা আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত নিদান অনুষ্ঠানত আইৰণৰ অভাৱজনিত ৰোগৰ বিষয়ে কথা পাতিব ডাক্তৰ মৌচুমী বৰকটকীৰ সৈতে জোনালী বৰুৱাৰ।

8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী ভূপেন হাজৰিকা, মিতালী চৌধুৰী, পুলক বেনাৰ্জী, সংগীতা বৰঠাকুৰ আৰু পংকজ বৰদলৈ। 9:15 বজাত অগণীৰ মেল, 8 ধৰিব মামণি তালুকদাৰে। ৯:45 বজাত হিন্দী ছবিৰ গীত, 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰৰ 5ম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 বজাত চেমনীয়া চৰা, 11 বজাৰ নাটশালাৰ নিবেদন, তৰুণ শইকীয়া ৰচিত নাটক এইদৰে, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো লাভলী ৰয়ৰ কণ্ঠত ভজন।

লাভলীৰৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো চন্দ্ৰকান্ত ৰয়ৰ কণ্ঠত দুটি লোকগীত।

চন্দ্ৰকান্ত ৰয়ৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া লতা মংগেশকাৰৰ কণ্ঠত লাইলা মজনু ছবিখনৰ এটি গীত, গীতিকাৰ শাহীৰ, সংগীত পৰিচালনা মদন মোহনৰ।

মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হেৰ ৰাঞ্জা ছবিখনৰ এটি গীত মহম্মদ ৰফিৰ কণ্ঠত। গীতটি লিখিছে কেফি আজমীয়ে, সংগীতেৰে সজাইছে মদন মোহনে।

পুৰণ হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো। মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠত সগ্ৰীত ছবিখনৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনল বক্সিৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত পেৰেলালৰ সংগীতেৰে সজোৱা মহম্মদ ৰফিৰ কণ্ঠত লোফাৰ ছবিখনৰ এই গীতটি।

সেই আছিল মহম্মদ রফি। মধুবন অনুষ্ঠানত এইবার শুনাবলৈ লৈছো হেমলতার কণ্ঠত নয়া ছবিখনৰ এটি গীত। গীতৰ কথা আৰু সংগীত ৰবীন্দ্ৰ জৈনৰ।

মধুবন অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো ৰাজিয়া চুলতান ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতে লগতে পঞ্জাৱৰ ফিৰোজপুৰ খণ্ডত হোৱা যোৱা শুকুৰবাৰে সংঘটিত ঘটনা সন্দৰ্ভত পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি স্পষ্ট কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে পাকিস্তানী পক্ষৰ 3গৰাকী লোকে পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিব চেষ্টা কৰিছিল আৰু সীমান্ত সুৰক্ষা বাহিনী BSFয়ে পাকিস্তানলৈ ঘূৰি যাবলৈ বাৰে বাৰে সকীয়াই দিয়া স্বত্তেও সীমান্তৰ বেৰৰ দিশে অগ্ৰসৰ হৈছিল। এনে পৰিস্থিতিত BSFয়ে দেশৰ সুৰক্ষাৰ খাতিৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। এই ধৰণৰ ঘটনাই পাকিস্তানৰ ফালৰ পৰা হৈ থকা নিৰন্তৰ অনুপ্ৰৱেশ আৰু মাদক দ্ৰব্য সৰবৰাহৰ প্ৰয়াসকে প্ৰতিফলিত কৰে বুলি ভাৰতে স্পষ্ট কৰি দিছে। ভাৰতে চুবুৰীয়া দেশখনক অনুপ্ৰৱেশ আৰু মাদক দ্ৰব্যৰ সৰবৰাহৰ ঘটনা তদন্ত কৰিবলৈ আৰু দেশখনৰ সীমান্ত সুৰক্ষা বাহিনীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিবলৈ আহান জনাইছে। ইয়াৰ উপৰি পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পবিত্ৰতাৰ প্ৰতি সন্মান জনাবলৈ আৰু চুবুৰীয়া দেশখনৰ ফালৰ পৰা অবৈধ গতিবিধি বন্ধ কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। এই অনুসৰি বিজেপিৰ সাংসদ ভৰ্তৃহৰি মহতাবক লোকসভাৰ 21 আৰু ৰাজ্যসভাৰ 10গৰাকী সদস্যৰে গঠিত বিত্ত বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক বৈদেশিক পৰিক্ৰমা বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। এই সমিতিত নিম্ন সদনৰ 21গৰাকী আৰু উচ্চ সদনৰ 10গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে বিজেপিৰ সাংসদ সুধীৰ গুপ্তাক, ৰেলৱে আৰু লোকসভাৰ সাংসদ ডঃ কাকলি ঘোষ দস্তিদাৰক ৰাসায়নিক আৰু সাৰ বিষয়ক সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছে। কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং চান্নিক কৃষি, পশুপালন আৰু খাদ্য প্ৰকল্পকৰণ, বিজেপিৰ সাংসদ ৰাধামোহন সিঙক প্ৰতিৰক্ষা, বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডীক জলসম্পদ বিষয়ক সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে কংগ্ৰেছ সাংসদ সপ্তগিৰি উলাকাক গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ আৰু বিজেপিৰ সাংসদ নিশিকান্ত দুবেক যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিসমূহৰ কাৰ্যকাল যোৱা মাহৰ 26 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালী আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এইকেইটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুণেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু কফি বীনৰ গুণাগুণ উন্নত কৰাৰ লগতে শক্তিশালী মূল্য শৃংখলৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহান জনাইছে। ভাৰতীয় কফি বোৰ্ড আৰু ৰাজ্যখনৰ কৃষি বিভাগে আয়োজন কৰা হিলছ টু কাপ কফি কৰ্মশালাত ভাষণ দি শ্ৰীখাণ্ডুৱে কয় যে অৰুণাচলত কফি খেতি প্ৰায় 5 দশক ধৰি চলি আহিছে যদিও ইয়াৰ সম্ভাৱনা অব্যৱহৃত হৈ আছে। তেওঁ কয় যে ৰাজ্যখনত বৰ্তমান প্ৰায় 600 হেক্টৰ মাটিত কফি খেতি কৰা হৈছে আৰু কাৰিকৰী সাহায্য নীতিগত হস্তক্ষেপ আৰু মূল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰে কৰ্মশালাৰ পৰামৰ্শসমূহ অনুসৰণ কৰিব আৰু খেতিয়কসকলক সমৰ্থন আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ যুৱ উদ্যোগীসকলক কফি খেতি, প্ৰক্ৰিয়াকৰণ আৰু আনুষংগিক উদ্যোগসমূহৰ সৈতে জড়িত হবলৈও উৎসাহিত কৰে।

ঊনবিংশ প্ৰৱাসী ভাৰতীয় দিৱস অধিৱেশন অহা বছৰৰ 7 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হ'ব। পশ্চিমবংগ চৰকাৰৰ সহযোগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অধিৱেশনৰ আয়োজন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অধিৱেশনত প্ৰৱাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰৱাসী ভাৰতীয়, প্ৰৱাসী যুৱ নেতা, উদ্যোগী, পেছাদাৰী, শিক্ষাবিদ, উদ্ভাৱক আৰু অন্যান্য অংশীদাৰসকল একত্ৰিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 1915 চনৰ 9 জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা মহাত্মা গান্ধীক স্মৰণ কৰি প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়। প্ৰৱাসী ভাৰতীয় দিৱস অধিৱেশনৰ 19 সংখ্যক সংস্কৰণে ভাৰতৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলৰ সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। নীতি আয়োগৰ সদস্য ৰাজীৱ গৌবাই দ্ৰুতগতিত পৰিৱৰ্তিত ভূ ৰাজনৈতিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক পৰিৱেশৰ সমান্তৰালভাৱে নিয়ন্ত্ৰণ কাঠামোৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিয়ন্ত্ৰণ আৰু বৃদ্ধিৰ মাজত কোনো এটা বাছি লোৱাটো নীতি নিৰ্ধাৰকসকলৰ মূল প্ৰত্যাহ্বান নহয়, বৰঞ্চ উদ্ভাৱন, প্ৰতিযোগিতা আৰু বিনিয়োগক সমৰ্থন কৰাৰ লগতে বিপদসমূহ পৰিচালনা কৰাৰ নিয়ম প্ৰস্তুত কৰাহে মূল প্ৰত্যাহ্বান। কালি নতুন দিল্লীত অনুষ্ঠিত 5ম কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ দি শ্ৰীগৌবাই এইদৰে কয়। তেওঁ উল্লেখ কৰে যে নিয়ন্ত্ৰকসকলে নতুন আৰু দ্ৰুতগতিত বিকশিত হোৱা খণ্ডসমূহত হস্তক্ষেপ কৰাৰ পূৰ্বে নতুন নিয়মৰ প্ৰয়োজনীয়তা আছেনে নাই সেই বিষয়ে সচেতনতাৰে মূল্যায়ন কৰিব লাগিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ভাৰতে বৰ্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ 75-80% সামৰি ল'ব পৰা যাব। চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায় সংঘৰ আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্যৰ ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে। তেওঁ লগতে কয় যে ক্ৰমবৰ্ধমান এই সু সম্পৰ্কই ভাৰতৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰত কাম কৰি থকা বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীগোৱেলে কয় যে 2014 চনৰ পূৰ্বে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আন্তৰ্জাতিক ক্ষেত্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ $10 ট্ৰিলিয়নৰ অংশ সামৰি লৈছিল। যোৱা 4-5 বছৰৰ ভিতৰত এই চুক্তিখনৰ জৰিয়তে 31খন বিকশিত আৰু বিকাশশীল দেশক সামৰি এই পৰিমাণ $60 ট্ৰিলিয়নলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰীগোৱেলে কয় যে এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে আন্তৰ্জাতিক বজাৰত আৰু ভালদৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় মূলৰ আমেৰিকাৰ উদ্যমীসকলক ভাৰতৰ এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 পৰ্যটন বৰ্ষৰ বাবে কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰিলৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই আছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰকাশ কৰে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহো পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত 4ৰ্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ধান্দা ভাৰতৰ মহিলা ধবজাবহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যবাহী ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি দেশখনৰ পৰা অব্যাহত অনুপ্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেইবাখনো সংসদীয় সমিতি পুনৰ গঠন কৰিছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত কফি খেতি সম্প্ৰসাৰণ, উৎপাদনশীলতা আৰু গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহান জনাইছে। আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আগবঢ়াইছো আধুনিক গীত। আৰম্ভণিতে শুনাবলৈ লৈছো মৌচুম গগৈ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো টুটুমণি দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ চন্দ্ৰডেকাৰ।

যদুমণি দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিলে। সংগীত পৰিচালনা জিতুল সোণোৱালৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চয়নিকা কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শিল্পীৰ নিজৰ।

আধুনিক গীত শুনিছে চয়নিকা কলিতাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো আনিতি গীত। গীতৰ কথা গৌতম শৰ্মাৰ, সুৰ তৰালী শৰ্মাৰ।

আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅলজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেটিষ্ট 2টা পদ, লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্ছ এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sfc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডৰ চাৰ্টিফিকেট, ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। ৱেবছাইটটো পুনৰবাৰ কৈ দিছো, dlrs.assam.gov.in। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনাবলৈ লৈছো আধুনিক গীত। প্ৰথমে এয়া মৌচুমী চহৰীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰঞ্জিত শইকীয়াৰ।

আধুনিক গীত শুনিছে মৌচুমী চুহুৰীয়াৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো আনিতি গীত। গীতৰ কথা পলাশ গগৈৰ।

সেয়া আছিল মৌচুমী চহৰীয়া। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো লুনা সোণোৱালৰ কণ্ঠৰ এই গীতটি।

0: ইমান পৰে আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত ইউ চি চি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন, তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি, 2309 বুথত অন্তিম দিনা বিজেপিৰ পদযাত্ৰা, জনসভা সমদলেৰে কংগ্ৰেছ এ আই ইউ ডি এফৰ ভোটাৰৰ মন জয়ৰ প্ৰয়াস, সেৱাসেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ, 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। অসম বিধানসভাত যোৱা 27 মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভ ইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হলে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক 7 বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচিত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধি পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে। কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গৱেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্ৰদান আৰু এই ধ্ৰুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্ৰতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ডেক্কান স্নাতকোত্তৰ মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ওড়িশাৰ ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এই উৎকৰ্ষ কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে দেশৰ ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণত সহায় কৰিব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ধ্ৰুপদী অসমীয়া ভাষাৰ উৎকৰ্ষ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰাৰ বাবে অনুমোদন জনোৱাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাইছে। এই কেন্দ্ৰসমূহে ভাষা আৰু সাহিত্যৰ ঐতিহ্যক কেন্দ্ৰ কৰি গৱেষণা, ডিজিটেল সংৰক্ষণ, নথি পত্ৰ সংৰক্ষণ আৰু জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত কাম কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ভাষাটো সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিশেষ কেন্দ্ৰ এটা স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিল। এই কেন্দ্ৰটো স্থাপনৰ ফলত অসমীয়া ভাষাক লৈ বিস্তৃত গৱেষণাৰ নতুন সুযোগ সৃষ্টি হ'ব আৰু পাণ্ডুলিপি তথা অন্যান্য সাহিত্যিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ কাম সহজ হ'ব। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
2: ইণ্ডিয়াৰ কোনো এটা লেংগুৱেজ, ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা সেই লেংগুৱেজটোৰ ওপৰত গৱেষণা কৰাৰ কাৰণে একোটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ হৈছে। ভাৰত চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয় ধ্ৰুপদী অসমীয়া ভাষাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ, য'ত ভাষাটোৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, ভাষাটোক বহু যুগলৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা হ'ব, এই গোটেই দায়িত্বটোৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এটা চেণ্টাৰ অফ এক্সেলেঞ্চ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মই ধন্যবাদ।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰহিলৈ হ'বলগীয়া নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই এটা সমদলতো অংশগ্ৰহণ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সামৰণি দিনটোত আজি বিজেপিয়ে 2309 বুথত পদযাত্ৰা কৰিব। আনহাতে 10,000 চোতালত বৈঠক কৰি বিজেপিয়ে অন্তিম দিনাৰ প্ৰচাৰ চলাব বুলি এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই এইদৰে কয়।
3: নগাঁও লোকসভা সমষ্টিৰ অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ কঠোৰ বিধি ব্যৱস্থাৰ মাজত নগাঁও জিলা প্ৰশাসনে সংসদীয় সমষ্টিটোত নিকা, স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনেও কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখযোগ্য যে বিগত প্ৰায় 3 সপ্তাহ ধৰি নগাঁৱৰ সংসদীয় সমষ্টিটোত ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলোৱাৰ অন্তত আজি অন্তিম দিনটোত বিজেপি দলে পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কংগ্ৰেছ দলীয় সমষ্টিটোত প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

0: ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ভোটদানৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি কালি 77.22% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত কালি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আটাইকেইটা ৱাৰ্ডৰ ভিতৰত 1 নম্বৰ ৱাৰ্ডত সৰ্বাধিক 82.67% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদাতাসকলে 131গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পৰহিলৈ শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। সেৱা সেতু অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 5টা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা 10 বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এম শ্ৰী আমগুৰি হালুৱা টিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হ'ব। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে। একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত যোৱা সেৱা সেতু অভিযানৰ অধীনত অহা 6, 8 আৰু 9 অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ'ব। এই শিবিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নডেল বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰতো 6 আৰু 8 অক্টোবৰত সেৱা সেতু অভিযানৰ অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই শিবিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেলযোগে বিতং তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাম্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে আৰু দেশত ক্ৰমাৎ হিংসামুক্ত পৰিৱেশ গঢ় লৈ উঠিছে।
1: দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী নেতৃত্বত সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আদৰ্শৰে বিগত 12 বছৰত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ সূচনা কৰা হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দুখীয়া, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু সবলীকৰণৰ বাবে ভালেমান ধ্বজাবাহী উদ্যম গ্ৰহণ কৰিছে। চৰকাৰে নক্সালবাদক উৎখাত কৰাৰ লগতে প্ৰভাৱিত অঞ্চলসমূহৰ অভূতপূৰ্ব উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মোদী চৰকাৰৰ সুৰক্ষা অভিযান, নক্সালবাদলৈ পুঁজি যোগান বন্ধ কৰা আৰু নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ সমন্বিত বহুমুখী কৌশলৰ বাবে দেশ নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিপূৰ্বে চলিত বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই সংকল্প ইতিমধ্যে পূৰণ হৈছে। 2022 চনত ঝাৰখণ্ডত ৰূপায়ণ কৰা অপাৰেচন অক্টোপাছ আৰু সেই বছৰৰে ফেব্ৰুৱাৰীত চলোৱা অপাৰেচন ডাবল বুলৰ লেখীয়া অভিযানসমূহে মাওবাদী নেটৱৰ্ক উৎখাত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। 2022 চনত ঝাৰখণ্ডৰ খুন্তি, চৰাইকেলা আৰু পশ্চিম সিংভূম এলেকাত চলোৱা থাণ্ডাৰষ্টৰ্ম অভিযানৰ জৰিয়তে এই এলেকাসমূহৰ পৰা সন্ত্ৰাসবাদ সমূলি উৎখাত কৰা হৈছে। এনে সমন্বিত আৰু বহুমুখী ৰণনীতিৰ ফলত 2024 চনত 217জন মাওবাদী আৰু 2025 চনত 256জন মাওবাদী নিহত হয়। 2026ত বৰ্তমানলৈ 26জনৰো অধিক নক্সালবাদী নিহত কৰা হৈছে। নক্সালবাদ মুক্ত ভাৰতৰ এই গাথা দশক দশকজোৰা হিংসাৰ বিৰুদ্ধে গণতন্ত্ৰ, উন্নয়ন আৰু সংবিধানৰ জয়ৰ প্ৰতীকৰূপে পৰিগণিত হৈছে।
0: জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি পৰিব। নাগয়া চহৰৰ মিজোহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ

0: স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ধান্দা ভাৰতৰ মহিলা ধবজা বহনকাৰী হ'ব। খেলুৱৈসকলৰ কুচকাৱাজ আৰু খেলৰ আনুষ্ঠানিক সামৰণিসহ ভালেমান পৰম্পৰাগত কাৰ্যক্ৰমেৰে সামৰণি অনুষ্ঠান সজাই তোলা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবতৰ পথ প্ৰশস্ত কৰি উমৈহতীয়া দেৱানী বিধি অসম 2026ত ৰাষ্ট্ৰপতিৰ অনুমোদন, 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি, 17 অক্টোবৰত দুৰ্গা পূজাৰ অতিৰিক্ত বন্ধৰ ঘোষণা আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। ম্যানমাৰৰ লাংখগাঁৱত নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন NSCNKYAৰ এটা শিবিৰক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ সংঘটিত হোৱাৰ বাতৰি দৈনিক অসম কাকতে ম্যানমাৰত ড্ৰোন আক্ৰমণত তছনছ NSCNKৰ শিবিৰ নিহত 3 শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ যুদ্ধ আৰু ৰুছ ইউক্ৰেইন যুদ্ধৰ ভয়াৱহ পৰিণতি হিচাপে বিশ্বত খাদ্য সংকটৰ কলা ডাৱৰে গ্ৰাস কৰাৰ সময়তে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ জমা উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ এটা বাতৰি হোৰাহোৰে কমিছে দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্ৰশস্ত কৰি এই বিষয়ক এখন বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো আমাৰ অসম দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। NRC চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ৰাজ্যৰ প্ৰায় 19 লাখ লোকৰ ৰিজেকশ্যন শ্লিপক লৈ এতিয়াও অচলাৱস্থা অব্যাহত আছে। দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই কথা স্পষ্ট হৈ পৰিছে। আমাৰ অসম কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2026-27 বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে কালি উদ্বোধন কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদীয় অসমীয়া ভাষা অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে গভৰ্ণমেণ্ট নড টু চেণ্টাৰ অব এক্সিলেঞ্চ অন ক্লাছিকেল এছামিজ এট তেজপুৰ ভাৰ্চিটি শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে সঞ্জীৱনী পাঠকৰ ওচৰলৈ উভতি যাওঁ।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত UCC ৰূপায়ণৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম 2026 বিধেয়কত অনুমোদন। তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়নৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ আজি সামৰণি। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ আজি সামৰণি। এই পৰ্যন্ত 21টা সোণ 27টা ৰূপসহ মুঠ 85টা পদকেৰে ভাৰতৰ চতুৰ্থ স্থান দখল। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনাৰ 11 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো আজলি নবৌ ছবিখনৰ এটি গীত, ৰুণজুন ফুকনৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ, সংগীত ৰমেন বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত 1942 এ লাভ ষ্টৰী ছবিখনৰ এটি গীত। গীতটি লিখিছে জাভেদ আখতাৰে, সংগীত পৰিচালনা ৰাহুল দেৱ বৰ্মনৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো অচিন চিনাকি ছবিখনৰ এটি গীত নিৰূপমা দেৰ কণ্ঠত। গীতটি লিখিছে জয়ন্তজিৎ দাসে, সংগীত ডনি হাজৰিকাৰ।

সেয়া আছিল নিৰুপমা দে। ৰূপালীৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো এয়াৰলিফ্ট ছবিখনৰ গীত অৰিজিৎ সিঙৰ কণ্ঠত। গীতৰ কথা কুমাৰৰ, সংগীত আমল মালিকৰ।

সেয়া আছিল অরিজিৎ সিং আৰু শ্ৰীণময় শ্ৰীপদা। ছবি টু ষ্টেট ৰূপালী থ অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো তৰালী শৰ্মাৰ কণ্ঠত অগ্নিবৃষ্টি ছবিখনৰ এটি গীত। গীতৰ কথা অৰুণ গোস্বামীৰ, সংগীত কৃপাল কলিতাৰ।

রূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছো মই, ডেইজি গগৈ।

মাদাৰ টেৰেছাই কৈছিল, আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হয়।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানাচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। আগ ধৰিব ভাৰ্গৱ কলিতাই। এই অনুষ্ঠানৰে দ্বিতীয়টি অংশ শুনিবলৈ পাব 6:30। সন্ধিয়া 7:20 আগবঢ়োৱা হ'ব হিপ হিপ হুৰৰে অনুষ্ঠানটি আৰু 7:50 আগবঢ়োৱা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে দিবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 নিয়োগ নিবেদন কৰা হ'ব শিক্ষণ প্ৰশিক্ষণ সংস্থান। বিয়লি 6:10 আগবঢ়োৱা হ'ব জেউতি পাঠকৰ এটি কথিকা আৰু 6:30 আগবঢ়োৱা হ'ব বহ্নিবাণ বায়নৰ বৰগীত। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব যুৱ সাহিত্যৰ অনুষ্ঠানটি আৰু নীলোৎপল সিংহৰ তবলা বাদন শুনিবলৈ পাব 7:50 আৰু শেষত খয়াল শুনিবলৈ পাব 8:00। এই অনুষ্ঠানেৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ মন পৰখা গীতেৰে। পুনতেই শুনোচোন আহক আহিষ্টা আহিষ্টা ছবিখনৰ পৰা কে কে জয়েশ গান্ধী আৰু সুনিধি চৌহানৰ কণ্ঠৰ দুটি গীত।

শ্ৰোতাসকলে আহিস্তা আহিস্তা ছবিখনৰ পৰা সুনিধি চৌহান আৰু কে কেৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া শুনাবলৈ লৈছোঁ তুম মিলে ছবিখনৰ পৰা দুটি মন পৰখা গীত।

জন মনোরঞ্জনত এইবাৰ শুনাবলৈ লৈছো বোম্বে মেৰিজান ছবিখনৰ পৰা শংকৰ মহাদেৱন আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ দুটি গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 299.1 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ৰং দে বসন্তী ছবিখনৰ পৰা এই দুটি গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়ালিছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এচিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এচিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এচিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: The centre has sanctioned 3 lakh houses for Andhra Pradesh and will sanction another 3 lakh before the completion of the ongoing construction. Secretary in the Ministry of Statistics and Programme Implementation Saurabh Garg today said India's economic resilience, supported by strong corporate performance and sustained investment activity, is now being reflected in upward revisions to the country's growth estimates by various international agencies. Mr. Garg was talking to the media on the sidelines of the Kautilya Economic Enclave in New Delhi. Campaigning ended today for by-elections to 5 assembly constituencies across Tamil Nadu, Puducherry and West Bengal and 1 Lok Sabha constituency in Assam. Polling for the 6 seats will be held on Tuesday, while counting of votes will take place on Friday. Meanwhile, the BJP has fielded Dinesh Arya as the party candidate for the upcoming biennial election to the Rajya Sabha in Uttarakhand. The BJP has also announced the name of Rukmini Malik as its candidate for the Rajya Sabha by-election in West Bengal. Uttar Pradesh Chief Minister Yogi Adityanath has announced that Bhadohi district will now be known as Sant Ravidas Nagar, Bhadohi. Speaking at a program in Bhadohi today, Mr. Adityanath said the new name reflects the district's association with Sant Ravidas, the medieval saint and social reformer. On the occasion, the Chief Minister also inaugurated and laid the foundation stones for 112 development projects worth more than 1,340 crore rupees. Vice President C.P. Radhakrishnan has said that the truly developed India must be built on trust among citizens, strong family values, character among the youth and compassion in society. Mr. Radhakrishnan was addressing the Mahaparv Shamapana Ceremony 2026 organized by Bhagwan Mahavir Memorial Committee and Jain Mahasabham in New Delhi today. Earlier in the day, the Vice President addressed the 58th Foundation Day of the Institute of Company Secretaries of India in New Delhi. Mr. Radhakrishnan emphasized that corporate governance is the invisible infrastructure of a modern economy. The curtain has come down on the Asian Games with a dazzling closing ceremony in Aichi, Nagoya, Japan, bringing more than 2 weeks of action-packed competition across 43 disciplines to an end. The ceremony featured the traditional parade of athletes, the lowering of the Asian Games flag, and the formal handover to Doha, Qatar, the host city for the 2030 edition. Proudly carrying the Indian tricolour for the closing ceremony was India's women's flag bearer and shooting star Neeru Dhanda. The double gold medalist led the Indian contingent in a proud moment for the nation. India signed off from the games in fourth place in the overall medal standings behind China, Japan and South Korea. The Indian contingent returned with an impressive haul of 85 medals, including 21 gold, 27 silver and 37 bronze. And that is the end of this news bulletin.
1: বাতৰি পাছতে উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো থলিতে বাণীবদ্ধ কৰা গীত মাতৰ অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটি আগ ধৰিব ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি বিভিন্ন ঠাইলৈ যাওঁ, বাটে ঘাটে লগ পোৱা বিভিন্নজন ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ত আমি কথা পাতোঁ আৰু তেখেতসকলৰ অনুৰোধৰ গীত আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানটিৰ আঁতৰি মই উপস্থিত হৈছোঁ গুৱাহাটীৰ উজান বজাৰত আৰু এই মুহূৰ্তত এগৰাকী যুৱকক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: হয়, নমস্কাৰ, মই পলাশ জ্যোতি দাস, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ।
2: আজিৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু এই অনুষ্ঠানটিত আজি মই কথা পাতিবলৈ লৈছোঁ শৰত সম্পৰ্কত। ইতিমধ্যে আহিন মাহ আহি আমাৰ মাজত ভুমুকি মাৰিছেহি, গতিকে এই আহিন মাহত আমাৰ সকলোৰে এটা সুকীয়া মাদকতা থাকে, সুকীয়া অনুভৱ থাকে। আপোনাৰ অনুভৱ সম্পৰ্কে কিছু জানিব বিচাৰিম।
3: হয়, আহিন বুলি ক'লেই আমাৰ মনলৈ আহে শৰতৰ কথা, আৰু শৰত মানেই যেন শেৱালিৰ স্নিগ্ধ সুবাস, নীল আকাশ, থুকুলা মেঘৰ প্ৰেমৰ খেল, আৰু শৰতেই মানুহৰ মনলৈ লৈ আহে এক অজান ভাল লগা। আৰু শৰত মানেই উৎসৱৰ বতৰ, চৌপাশে এতিয়া শাৰদীয় উৎসৱবোৰৰ আৰম্ভণি হ'ব দুৰ্গা পূজাৰ পৰা আদি কৰি, আৰু এনেকুৱা এক মায়াময় শৰতত মানে পৰিৱেশটো ভাল লগা হয়। শৰততেই বাটে পখা মেলে বুলিও আমি জানো, আৰু চৌপাশৰ পৰিষ্কাৰ এনেকুৱা এক পৰিৱেশত আমাৰ মন প্ৰাণ উৎফুল্লিত হৈ থাকে। আৰু এই মায়াময় হৰটক লৈ বিভিন্ন আমাৰ কবি সাহিত্যিকে বিভিন্ন ধৰণৰ সৃষ্টি কৰি থৈ গৈছে। আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰো বিভিন্ন গীত যেনে শাৰদী ৰাণী তোমাৰ হেনু নাম আদি বিভিন্ন, বা শাৰদী কোমল জোনাক নিশাৰ, এনেকুৱা বিভিন্ন সৃষ্টিসমূহ আমি পঢ়িবলৈ পাওঁ বা শুনিবলৈ পাওঁ। আৰু সেইবিলাকৰ প্ৰেমত প্ৰতিগৰাকী কবি সাহিত্যিক নিশ্চয় এবাৰ নহয় এবাৰ এই মায়াময় শৰতৰ প্ৰেমত পৰে। আৰু ঠিক তেনেকৈ আমাৰ সাধাৰণ মানুহো এনেকুৱা এক পৰিৱেশত আমাৰ মন প্ৰাণ ভাল লাগি থাকে। আৰু এনেকৈ আমাৰ পৃথিৱীখন সুন্দৰ হৈ থাকক, প্ৰতিটো শৰতেই মনলৈ কঢ়িয়াই আনক অজানা এক সুখানুভূতি।
2: ধন্যবাদ জনাইছো, খুব সুন্দৰকৈ আপুনি কথাখিনি কলে। আৰু লগতে কবি সাহিত্যিকৰ বিভিন্ন ধৰণৰ ৰচনাত শৰতে যে বৰ সুন্দৰকৈ ঠাই পাইছে সেই কথাও আপুনি জনালে। এই মুহূৰ্তত আপোনাক যদি তেনে এটি গানৰ অনুৰোধ জনাবলৈ মই কওঁ, আপুনি কোনটো গানৰ কথা ক'ব?
3: মনোজ্যোৎস্না মহন্ত বাইদেউৰ আহিনৰ নিয়ৰৰ এই গীতটো বজালে ভাল লাগিব।
2: হয়, খুব সুন্দৰ গীত, এটিৰ বাবে আপুনি অনুৰোধ জনাইছে, আপোনাক ধন্যবাদ জনাইছো।
3: হয়, ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথমটি অংশ শুনিলে। অনুষ্ঠানটি ইয়াত ধৰিলে ভাৰ্গৱ কলিতাই।

এঘৰটি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: आकाशवाणीतः प्रसार्यते।
1: अनुक्षणम् अद्यतन सूचनाभिः परिपूर्णाः तिष्ठन्तु। एक्स अथा पब्लिक पटलयोः @AIRNewsAlerts इत्यनुगच्छन्तु।
0: तमिलनाडु पुदुचेरी पश्चिम बंगाल राज्यानां पंचसु विधानसभासनेषु असमस्य एकस्य लोकसभाक्षेत्रस्य च उपनिर्वाचनार्थं प्रचारः अद्य समाप्तः। षड् आसनानां कृते मतदानं मंगलवासरे भविष्यति, शुक्रवासरे च मतानां गणना भविष्यति। विधानसभा नैर्वाचनिक समरांगणे तमिलनाडु राज्यस्य मदुरांतकं, धारापुरम, पुदुचेरी नगरस्य थट्टांचावटी, पश्चिम बंगाल राज्यस्य रेजीनगरम, नंदीग्राम च अस्ति। असम राज्यस्य नागांव लोकसभा क्षेत्रस्य कृते मतदानम् अपि भविष्यति। कौशल विकास उद्यमिता मंत्रालयस्य प्रधानमंत्री सेतु इति महत्वाकांक्षी योजना अद्य स्वीयं प्रथमं वर्षं पूर्णम् अकरोत्। गते वर्षे अस्मिन्नेव दिने इयं योजना औद्योगिकाभ्यास संस्थानां कायाकल्पाय प्रवर्तिता आसीत्। एतस्याः योजनायाः मुख्यम् उद्देश्यम् उद्योग संचालित प्रशासनस्य सुदृढीकरणम्, प्रशिक्षण संरचनायाः आधुनिकीकरणम्, आधुनिक श्रमिक आवश्यकतानुसारं च याचना आधारित पाठ्यक्रमाणां प्रवर्तनम् अस्ति। 60,000 कोटि रूप्यकाणां आहत्य व्यय अनुमानेन निर्मितायाः अस्याः योजनायाः कृते केन्द्रेण 30,000 कोटि, राज्यैः 20,000 कोटि, उद्योग क्षेत्रेण च 10,000 कोटि रूप्यकाणां वित्तीय योगदानं प्रदीयते। भारत ऋतु विज्ञान विभागेन केरलम, माहे, तमिलनाडु, पुदुच्चेरी, कराईकाल क्षेत्रेषु च पृथक पृथक स्थानेषु श्वः यावत् प्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति। आगामि दिनेषु मराठावाड़ा विदर्भयोः शेषभागेषु, महाराष्ट्र छत्तीसगढ़योः केषुचित् भागेषु, तेलंगाना राज्ये कर्णाटकस्य उत्तरान्तरिक क्षेत्रेषु च नैऋत्य प्रावृतकालस्य पुनरागमनस्य स्थितिः अनुकूलः भवितुमर्हति इति विभागेन उक्तम्। यत् आगामि दिनद्वयोः आन्ध्रप्रदेशे, तमिलनाडु, पुदुच्चेरी, कराईकल क्षेत्रेषु च मेघगर्जनस्य, विद्युत् स्खलनस्य च स्थितिः अनुवर्तते। अन्ते क्रीडा वार्तायाम्, ऐषमः वर्षस्य जापान देशस्य नागोया नगरे एशियाई क्रीडाः समाप्ताः। भारतं समग्र पदक तालिकायां चतुर्थं स्थानं प्राप्तवत् इति वार्ताः।
2: बातरी पासते उभति आहिसु जुबबाने अनुष्ठानर मजियालय। আমার অনুষ্ঠান প্রসারিত হয়ে আছে মিডিয়াম এভর 299.9 মিটার, 1035 কিলোহার্জ আর DRM ফ্রিকুয়েন্সির 1026 কিলোহার্জ, আকাশবাণী গুয়াহাটির প্রাগজ্যোতিষপুরের। এটা আগবাইছো গীতেরে কথারে অনুষ্ঠানটির দ্বিতীয়টি অংশ। অনুষ্ঠানটির আত ধরেছে ভার্গব কলিতায়।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰ অনুষ্ঠানটিৰ আজি দ্বিতীয়টি অংশলৈ মই ভাৰ্গৱ কলিতাই আপোনালোকক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিত মই বিভিন্ন ঠাইলৈ গৈ কথা পাতি আছো শৰৎকালৰ অনুভৱ সম্পৰ্কত। আৰু আজিৰ অনুষ্ঠানৰ আঁত ধৰি মই এইবাৰ উপস্থিত হৈছো গুৱাহাটীৰ পাণবজাৰত। এগৰাকী যুৱতীক মই লগ পাইছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
4: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী জুহিতা কলিতা, মোৰ ঘৰ ইয়াতে গুৱাহাটীতে।
3: আপোনাক আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। আৰু আজিৰ অনুষ্ঠানটিত মই কথা পাতি আছো শৰত সম্পৰ্কত। আৰু এই শৰৎ ঋতু ঋতুৰাণী বুলি কোৱা হয়, আৰু এই শৰৎ ঋতু আমাৰ সকলোৰে প্ৰিয়। নিশ্চয় আপোনাৰো?
4: হয় হয় হয়, নিশ্চিতভাৱে।
3: আপোনাৰ প্ৰিয় হোৱাৰ কাৰণবিলাক যদি মই সুধো, আপুনি কি কি কথা ক'ব?
4: আচলতে প্ৰকৃতিক খুব ভাল পাওঁ, আৰু যিহেতু প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুতে শৰতে এটা মিঠা সুবাস দাঙি ধৰে বুলি মই অনুভৱ কৰোঁ প্ৰত্যেক মুহূৰ্ততে। ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়া শেৱালি ফুলবোৰ তল সৰি থকা দেখোঁ, তাৰপাছতে যদি আমি অনুভৱ কৰোঁ কহুৱাৰ সুবাস, বা প্ৰত্যেকটো কবিতা আৰু গীততে যেন শৰতে স্পৰ্শ কৰি গৈছে, আৰু সেইবাবেই মোৰ শৰত প্ৰিয়। আৰু বিশেষকৈ যিহেতু দুৰ্গোৎসৱ, দুৰ্গা মাক আদৰাৰ সময়, গতিকে শৰত সেইবাবেই আচলতে মই মোৰ জীৱন কালতো প্ৰিয় বুলি অনুভৱ কৰিছোঁ।
3: বহুতে ক'ব খোজে যে ফাগুনৰ ৰং ৰঙা আৰু শৰতৰ ৰং হৈছে বগা, আপুনি কি ক'ব?
4: হয়, নিশ্চিতভাৱে ময়ো শৰৎ ঋতুটোক যদি কিবা এটা ৰঙৰ সৈতে

0: প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আঁতৰি মই উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰত, আৰু এই মুহূৰ্তত পুনৰবাৰ এগৰাকী যুৱতীক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মই খ্যাতশ্ৰী শৰ্মা, মোৰ ঘৰ নলবাৰী জিলাত।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ, আৰু এই অনুষ্ঠানটিত আজি মই কথা পাতি আছোঁ শৰৎ সম্পৰ্কত। শৰৎ বুলি ক'লে আমাৰ সকলোৰে এটা সুকীয়া অনুভৱ থাকে। শৰতৰ সময়ত আমাৰ পৰিৱেশ চিকুণি হোৱাৰ লগতে আমাৰ মনো ফৰকাল হৈ থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ শৰৎ বৰ্ণনা শীৰ্ষক কবিতা দুটা এই কথাষাৰি খুব সুন্দৰকৈ প্ৰকাশ কৰিছিল। গতিকে এই শৰতত আপোনাৰ অনুভৱ কেনেকুৱা?
1: হয়, শৰত বুলি ক'লে আচলতে খুব ধুনীয়া সময়, আৰু সকলোতকৈ ডাঙৰ কথা শৰতত মোৰ প্ৰিয় উৎসৱ সৰুৰে পৰাই দুৰ্গা পূজা আহে, আৰু দুৰ্গা পূজাৰ লগত মোৰ আগৰে পৰা আৱেগ জড়িত হৈ আছে। সৰু থাকোঁতে দুৰ্গা পূজা আহিলে মাক কওঁ মই যে মা দুৰ্গা পূজা গোন্ধাইছে। আচলতে আনৰ বাবে সেইটো হাঁহি উঠা কথা হ'ব পাৰে, কিন্তু সেই কথাটো মই এতিয়াও অনুভৱ কৰোঁ। আচলতে সেইটো দুৰ্গা পূজাৰ গোন্ধ নহয়, সেইটো শৰত যে আহে, শৰতৰ আকাশে বতাহে বিয়পি পৰা গোন্ধ, সেইটো শৰতৰ শেৱালি প্ৰিয়ই, সেইটো ক'বই নালাগে। নিয়ৰ গলিত ৰাতিপুৱাবোৰ মোৰ প্ৰিয় আছিল আৰু এতিয়াও প্ৰিয়, আৰু সেই যে ঘাঁহবিলাকত ৰাতিপুৱা সুধা খালি ভৰিৰে খোজকাঢ়ো দেউতাৰ লগত, সেইবিলাক আচলতে এতিয়া স্মৃতিহে। সেইবাবে শৰতটো খুব প্ৰিয় মোৰ আগৰে পৰা, শৰৎ ঋতু।
0: আপুনি খুব সুন্দৰকৈ কথাখিনি জনালে। আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱেও সেই অনুভৱেৰে এটি গীতত প্ৰকাশ কৰিছিল, শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ

0: টাকা উৰুৱাই মুকুতিৰে গীত গাই খৰালি জাকে। খুব সুন্দৰ এটা অনুভৱ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ আজিৰ অনুষ্ঠানটিত। এটি যদি শৰৎ সম্পৰ্কীয় গান আপোনাক অনুৰোধ জনাবলৈ কওঁ, আপুনি কোনটো গানৰ কথা ক'ব?
1: মই এটি শৰৎ সম্বন্ধীয় খুব সুন্দৰ গান, লোকনাথ গোস্বামী দেৱৰ আমূলমূল শেৱালিৰ গোন্ধ।
0: হয়, নিশ্চয় খুব সুন্দৰ এটি গীত, লোকনাথ গোস্বামীদেৱৰ আমূলমূল।

ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাৰ্গৱ কলিতায়।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ
3: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, ৰাজ্যিক মন্ত্ৰীসভাত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি। নমস্কাৰ, বাতৰিৰ সৈতে মই ডলী দেৱী আৰু মোৰ সৈতে আছে ভাস্বৰী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি আজি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ ভুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। সামৰণিৰ দিনটোত আজি বিজেপিয়ে 2309টা বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত লাহৰীঘাটত প্ৰচাৰ অভিযান চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাঁও আৰু মৰিগাঁও চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ বাবে 11535গৰাকী বিষয়া কৰ্মচাৰী আৰু 2307জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। লোকসভা সমষ্টিটোৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ 2307টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। প্ৰশাসনে ইয়াৰ 624টা কেন্দ্ৰ ভিন ভিন দৃষ্টিকোণৰ পৰা স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে। এই স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰহিলৈ 54জন মাইক্ৰ অবজাৰভাৰে কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নগাঁও জিলা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই এখন অধিসূচনাযোগে এই নিষেধাজ্ঞা জাৰি কৰে। এই অনুসৰি যিকোনো ৰাজনৈতিক সভা সমিতি, সমদল, সমাৱেশ, প্ৰচাৰ কাৰ্য আদি নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজনৈতিক উদ্দেশ্যৰে 5জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টিৰ 19,2009জন ভোটদাতা আছে। ইয়াৰে 9,58,595জন পুৰুষ, 9,43,364গৰাকী মহিলা আৰু 50গৰাকী তৃতীয় লিংগৰ ভোটদাতা। কাৰ্বি আংলং জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি 5 বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা কিনা নিষিদ্ধ কৰা হৈছে। তাৰোপৰি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হলে অথবা 9 অক্টোবৰত ভোটগণনাৰ সময়তো এই নিৰ্দেশ বাহাল থাকিব। ৰাজ্যিক মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে পূৰ্বে লোকনিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই আজি BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজি চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে। ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত আজি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব লাগিব। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু CNG বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ পৰিৱেশ পৰ্যটনৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ পবিতৰা অভয়াৰণ্য চলিত মাহৰ 13 তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। এটা খৰ্গযুক্ত গড়ৰ আটাইতকৈ বেছি ঘন বসতিপূৰ্ণ অভয়াৰণ্যখন 100তকৈ অধিক এটা খৰ্গযুক্ত গড়, প্ৰায় 1,500 বনৰীয়া মহ আৰু বহুতো পৰিভ্ৰমী চৰাইৰ অভিকেন্দ্ৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত অভয়াৰণ্যখনত 35,265গৰাকী পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে 676গৰাকী বিদেশী পৰ্যটক আছিল। বিগত বৰ্ষত অভয়াৰণ্যখনে 81,58,250 টকাৰ ৰাজহ সংগ্ৰহ কৰে। অভয়াৰণ্য কৰ্তৃপক্ষই এইবাৰ অধিক পৰ্যটকৰ আগমনৰ আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ দলগাঁওস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলবৰীৰ মুখ্য প্ৰৱেশদ্বাৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাক্তন বনকৰ্মী ভৱেন বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্যসূচীত ভালেসংখ্যক বনকৰ্মী, প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক উপস্থিত থাকে। উদ্যান কৰ্তৃপক্ষই মঙলবাৰৰ বাদে সপ্তাহৰ আনকেইটা দিনত পুৱা 7 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 1 বজাৰ পৰা 3 বজালৈ জীপ ছাফাৰী মুকলি থাকিব বুলি জনাইছে। তদুপৰি পুৱা 6 বজাৰ পৰা 8 বজালৈ পৰ্যটকসকলে হাতী ছাফাৰী কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলাৰ 9টা শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ 2195টা অংগনৱাড়ী কেন্দ্ৰত আজি অংগন মিলন সেৱা অনুষ্ঠিত হয়। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য, যতন আৰু সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি তথা তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে জিলা 2145গৰাকী অংগনবাড়ী কৰ্মী আৰু 1979গৰাকী সহায়িকাক 1000 টকাৰ চেক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বৰপেটা জিলা আয়ুক্ত, বিধায়ক, পঞ্চায়তৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰী মানকাছৰ আৰু দক্ষিণ হালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ 549টা অংগনবাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুষ্টিকৰ খাদ্য প্ৰদৰ্শন, ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। ইপিনে নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰী সোণোৱালে কয় যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনবাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনবাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰী সোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এই ক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
2: আৰু শক্তিশালী স্বাস্থ্যৰ মাজতে এটা শক্তিশালী মনোবল থাকিব। আজি শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ নিমিত্তে

0: Ella, a Cajuaní. Batori Hoitemoi Prozon Masohoria. Etia Prothan Batori Homohol. Corporate Prokahon Biavostat, Hunik or Tonitir or Brisan Takatunibulu for Astropopi Sigirad Christone Motroka Kurse. Ohomor Noga, Lokohofa Homoste Logote, Tamil Nadu, Puduseri or Possimonga Pascon Bidhanova Honotobolivia, Uponi Bassanor Prosar Pisanor Hamoni Purise. Boydiki Porikrama Montre, Doctor Ezoy Songkore, Azimokun, the late Bakosti Hunk of Munich, Nirapota Hamilana Tonkobro Honkore. Kendra Montre, Doctor Zitendra Swinge, Kailanotun, the late Hopter of Penson and Halotot on Tekotakuriba. Aru. দুসপ্তাহতকৈ অধিক সময় যোৱা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিছে। এতিয়া শুনক বিতং বাতৰি। কৰ্পৰেট প্ৰশাসন ব্যৱস্থা আধুনিক অৰ্থনীতিৰ অদৃশ্য আন্তঃগাঁথনি বুলি উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ কোম্পানী সচিবসকলৰ প্ৰতিষ্ঠান ICSIৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শ্ৰী ৰাধাকৃষ্ণনে এইদৰে কয়। তেওঁ কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত শক্তিশালী প্ৰতিষ্ঠান আৰু আন উন্নত প্ৰশাসন ব্যৱস্থাই বাস্তৱসন্মত আৰু ডিজিটেল আন্তঃগাঁথনিৰ সমানেই গুৰুত্ব বহন কৰে। দীর্ঘস্থায়ী অর্থনৈতিক বিকাশৰ বাবে বিনিয়োগকাৰীৰ আস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি শ্ৰী ৰাধাকৃষ্ণনে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ সমান্তৰালকৈ বিশ্ব দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।
1: So the significance of this great journey becomes even more apparent when we look at India of today. Our country stands as one of the fastest growing economies of the world while simultaneously entering an era of rapid technological advancement. From fragile five economy, we become the fourth largest economy and I am sure soon we are going to be the third largest economy of the world.
0: ICSIৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰাধাকৃষ্ণনে উন্নত কৰ্পৰেট প্ৰশাসন ব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে প্ৰতিষ্ঠানটোক প্ৰশংসা কৰে আৰু ইয়াক বহনক্ষম উন্নয়নৰ গোলকীয় মান বুলি অভিহিত কৰে। এখন শক্তিশালী আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত ICSIৰ সমূহীয়া প্ৰচেষ্টাই দেশক বিশ্বৰ সৰ্ববৃহৎ

0: অৰ্থনীতি হিচাপে গঢ়ি তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে। তেওঁ কয় যে কোনো শক্তিয়ে যাতে ভাৰতৰ বাবে চৰ্ত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰ বাবে দেশখনে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ আশংকা সজীৱ কৰি ৰখা হৈছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত হবলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। এই আসনসমূহৰ বাবে পৰহিলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। তামিলনাডুৰ মাদুৰন্তকম আৰু ধাৰামপুৰ, পুডুচেৰীৰ থাট্টানচাৱাদী, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিটোৰ পূৰ্বৰ সাংসদ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ ফলত আসনখন খালী হৈ আছিল। নগাঁৱত আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনা শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল কৰি প্ৰচাৰ অভিযান চলায়। সমষ্টিটোৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেনদেন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণকাৰী দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা আৰু সংযোগ অতি গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমণিকা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি নতুন দিল্লীত 65 সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিশ্বৰ গ্লোবেল ছাউথ আৰু নৰ্থৰ সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হোৱাৰ উমৈহতীয়া লক্ষ্যৰ জৰিয়তে একত্ৰিত হৈছে। বৰ্তমান বিশ্ব সলনি হোৱাৰ লগে লগে ইয়াৰ কাৰ্যক্ৰমণিকা আৰু পৰিৱেশ সলনি হৈছে। গতিকে সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ দেশসমূহে সহযোগিতা কৰাৰ বাবে বহু কাৰ্যক্ৰমণিকা আছে বুলিও তেওঁ উল্লেখ কৰে। ডঃ জয়শংকৰে কয় যে বৈচিত্ৰ্যপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ আৰু মধ্যম শক্তিৰ পদ্ধতিসমূহ হৈছে বিপদমুক্ত আৰু বৈচিত্ৰ্যপূৰ্ণ। লগতে এই পদ্ধতিসমূহে কাৰ্যক্ৰমণিকা ভিত্তিক সহযোগিতা অনুসৰণ কৰে। এই দেশসমূহৰ আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিও আগ্ৰহ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰকাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে জ্যেষ্ঠ পেঞ্চনাৰ আৰু পেঞ্চনভোগী পৰিয়ালসমূহৰ 897টা দীৰ্ঘদিনীয়া ওজৰ আপত্তিৰ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডাঃ সিঙে চলিত বছৰৰ 13 মে'ত অনুষ্ঠিত 16 পেঞ্চন আদালতৰ সফলতাৰ বিষয়ে বৰ্ণিত প্ৰচাৰ পত্ৰিকাও মুকলি কৰিব। এই অনুষ্ঠানতে পেঞ্চনভোগী পৰিয়াল সমূহে সন্মুখীন হোৱা বিভিন্ন বিষয় সাঙুৰি এখন পুস্তিকাও মুকলি কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেঞ্চন আদালতত 28,797টা ওজৰ আপত্তিৰ গোচৰৰ ভিতৰত 20,676টা থিতাতে নিষ্পত্তি কৰা হৈছে। 2017 চনত এই আদালত আৰম্ভ হোৱাৰ পৰা 16টা সংস্কৰণত লাভ কৰা সফলতাৰ হাৰ 71.79% বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি 3খন নতুন ফৌজদাৰী আইনৰ জৰিয়তে কিদৰে ন্যায় ব্যৱস্থাৰ সুবিধা লাভ কৰাটো সহজ সাধ্য হৈ পৰিছে সেই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। 2024 চনৰ 1 জুলাইত কাৰ্যকৰী হোৱা 3খন নতুন ফৌজদাৰী আইনে নাগৰিকৰ সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই আইন 3খনে জনসাধাৰণৰ বাবে সহজলভ্য, দক্ষ আৰু সহযোগিতামূলক ন্যায় ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ অধীনত শূন্য এজাহাৰ, ফাষ্ট ট্ৰেক তদন্ত প্ৰক্ৰিয়া, ফৰেনচিক তথ্য প্ৰমাণ সংগ্ৰহকে ধৰি বিভিন্ন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। নতুন আইন 3খন প্ৰৱৰ্তনৰ পাছত এখন জনসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ন্যায় সংহিতাৰ মূল মন্ত্ৰ নাগৰিক কেন্দ্ৰিক বুলি অভিহিত কৰে। এই আইনে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে ন্যায় প্ৰদানৰ সুচলতাৰ ভেটি স্থাপন কৰিলে বুলি তেওঁ মন্তব্য কৰে।
1: সাথীয়, ভাৰতীয় ন্যায় সংহিতা কা মূল মন্ত্ৰ হে চিটিজন ফাৰ্ষ্ট। ই কানুন নাগৰিক অধিকাৰো কে প্ৰটেক্টৰ বন ৰহে হে। ईज ऑफ जस्टिस का आधार बन रहे हैं। पहले एफआईआर करवाना भी कितना मुश्किल होता था, लेकिन अब जीरो एफआईआर को भी कानूनी रूप दे दिया गया है। अब उसे कहीं से भी केस दर्ज कराने की सहूलियत मिली है। एफआईआर की कॉपी पीड़ित को दी जाए, उसे ये अधिकार दिया गया है।
0: বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে দিল্লীত পথৰ ধূলি আৰু পথ পৰিষ্কাৰ অভিযানৰ প্ৰভাৱৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে এন চি আৰ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত কালি বিশেষ নিৰীক্ষণ অভিযান চলায়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে এই অভিযানৰ বাবে নিয়োগ কৰা চাৰিটা ফ্লাইং স্কোৱাডে দিল্লীৰ গড়কাপ্তানী বিভাগৰ অধীনৰ 35 কিলোমিটাৰ অঞ্চলৰ 25টা পথত নিৰীক্ষণ অভিযান চলায়। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পথ পৰিষ্কাৰৰ ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই অভিযান ৰূপায়ণ কৰা হৈছে। নিৰীক্ষণৰ সময়ত নিয়ম ভংগ কৰা 17টা গোচৰ ৰুজু কৰা হৈছে। বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগৰ বাবে দিল্লীৰ গড়কাপ্তানী বিভাগৰ লগতে সংশ্লিষ্ট সংস্থাসমূহক পথৰ ধূলি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিছে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। খেলুৱৈসকলৰ কুচকাৱাজ আৰু 2030 চনত কাটাৰৰ দোহাত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক সমিতিৰ প্ৰতিনিধিক শিখা হস্তান্তৰেৰে লগতে পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠানিকতা সম্পন্ন হয়। ভাৰতে এইবাৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জৰ পদকসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কৰ্পৰেট প্ৰশাসন ব্যৱস্থা আধুনিক অৰ্থনীতিৰ অদৃশ্য আন্তঃগাঁথনি বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত 65 সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত 7ম পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। আৰু দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: বাতৰিৰ পাছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ থলীতে বাণীবদ্ধ কৰা বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে। আজিৰ হিপ হিপ হুৰৰে অনুষ্ঠানত নাৰাংগী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা শাশ্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, বাৰেৰখনীয়া গীতমাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ নতুন এটি খণ্ডলৈ মই শাশ্বতী
1: আৰু মই ঝৰণাই
0: আপোনালোকক জনাইছো সাদৰ আদৰণি।
1: হিপ হিপ হুৰে অনুষ্ঠানৰ নতুন এটা খণ্ড বাণী বন্ধনৰ উদ্দেশ্যেৰে আমি উপস্থিত হৈছো গুৱাহাটী চহৰৰ নাৰেঙ্গী অঞ্চলত অৱস্থিত নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত। বৰ্তমান আমাৰ সৈতে উপস্থিত আছে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ সাংস্কৃতিক উন্নয়ন কোষৰ আহ্বায়ক ডক্টৰ জয়ন্ত বৰুৱা ছাৰ।
2: নমস্কাৰ, মই ডক্টৰ জয়ন্ত বৰুৱা, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আৰু নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ সাংস্কৃতিক উন্নয়ন কোষৰ মই আহ্বায়ক, কনভেনাৰ। আমাৰ এই কোষটোৱে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা টেলেণ্ট, তেওঁলোকৰ যিখিনি প্ৰতিভা সাংস্কৃতিক দিশত, সেইখিনিৰ উৎকৰ্ষ সাধনৰ কাৰণে আমি প্ৰচেষ্টা চলাই গৈছোঁ। আমাৰ কালচাৰেল ডেভেলপমেণ্ট চেলে প্ৰতি বছৰ ইয়াতে ৰঙালী বিহু উদযাপন কৰোঁ আমি আমাৰ কলেজৰ বাকৰিত, লগতে ভোগালী বিহু আমি উদযাপন কৰোঁ। ইয়াৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল, আমাৰ কলেজৰ পৰা ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলত গুৱাহাটী ইউনিভাৰ্চিটিত আমাৰ কলেজৰ ষ্টুডেণ্টে ৱেষ্টাৰ্ণ ছিংগিং যিটো ছেকশ্যন আছে তাতো তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সমৰ্থ হৈছে। লগতে যোৱা বছৰ অসম গ্ৰন্থমেলাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বড়ো নৃত্য সকলো অনুষ্ঠানৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান হিচাপে পুৰস্কাৰ লাভ কৰিছিল। ই আমাৰ কাৰণে অতি গৌৰৱৰ কথা।

0: লগতে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী, তেখেতে নাগাৰা নাম অতি সুন্দৰভাৱে পৰিৱেশন কৰে আৰু শ্ৰেষ্ঠ তালবাদকৰ পুৰস্কাৰটি লাভ কৰিছিল অসম গ্ৰন্থমেলাত। গতিকে এয়া আমাৰ কাৰণে অতি কৃতিত্বৰ কথা। আমি চেষ্টা কৰি আছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰে সাংস্কৃতিক দিশত, আৰু আমাৰ যিটো গুৰি, আমাৰ যিটো ৰুট, সেই ৰুটটো কেনেকৈ ধৰি ৰাখিব পাৰে তাৰে আমি প্ৰচেষ্টা কৰি আছো। আমাৰ ভোগালী বিহুত আমাৰ মেজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজে সাজি উলিয়াই, লগতে বিভিন্ন ধৰণৰ খেল ধেমালি যেনে ৰচিতনা, টেকেলি ভঙা, কণী যুঁজ ইত্যাদি বিভিন্ন ধৰণৰ আমি খেল অনুষ্ঠিত কৰোঁ আমাৰ স্থানীয় যিবিলাক খেল ধেমালি আছে। লগতে ৰঙালী বিহুত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি উন্নত মানৰ বিহু প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিহুৰ লগত জড়িত আমি আলোচনা চক্ৰও আমি আমাৰ কলেজত অনুষ্ঠিত কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও বিভিন্ন ধৰণৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কলেজখনৰ সকলো দিশত এটা হলিষ্টিক ডেভেলপমেণ্টত তেওঁলোকে এটা প্ৰচেষ্টা চলাই গৈছে।
1: এতিয়া শুনিছোঁ আহক অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী ডক্টৰ সৰোজ কাকতিৰ এটি স্বৰচিত কবিতা পাঠ।
2: কবিতাৰ শিৰোনাম গাঁওখন। পখিলা জাকৰ ডেউকাত গাঁঠি দিছিলো মোৰ কাগজী হৃদয়, বুকুৰ চোতালতো শুনিছিলো আকাশৰ গান, ইয়াতেই এটি এটিকৈ সোলোকাই থব পাৰো আমাৰ নিষিদ্ধ দাবীৰ চোলা, শুনিছিলো মেটমৰা ডাঙৰীৰ ৰুঞ্জুন, ইয়াত স্তৰীভূত নাছিল আন্ধাৰৰ আৱৰ্জনা, মন গলেই খুটি খাব পাৰো জোনাকৰ শৈচ, হেঁপাহৰ গানেৰে সাজু প্ৰেয়সী পৃথিৱীৰ বুকুৰ খৰঙত সুজলা নিৰলা বাঁহ, সহদৰ কুকুৰৰ উন্মত্ত আক্ৰোশ অহাবাটেই আকৌ উভতি গৈছিল, হৃদয় জুবুৰিয়াই গাইছিলো সেউজ পোহৰৰ এটা গান, শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, এতিয়া উন্মত্ত সন্ধিয়াৰ মাতাল খোজত খহি পৰে বিগ্ৰহৰ মাটি, ক্ষুধাটোৰ কুকুৰ জাকে কাখো নিচিনে মাতৃ ভগ্নী দুটকাৰ মুহত তেজে ফুলে মহতিয়াই হাত। ধন্যবাদ।
3: আকাশবাণী গুৱাহাটীৰ হিপ হিপুৰে অনুষ্ঠানটিলৈ আদৰণি জনাইছো। তোমাৰ পৰিচয়টো জানিব বিচাৰিম।
4: হয় নমস্কাৰ, মোৰ নাম শ্ৰী পাহি পাঠক, মই নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ এগৰাকী ছাত্ৰী, মই থাৰ্ড ছেমিষ্টাৰত পঢ়ো।
3: তুমি আজি আমাৰ শ্ৰোতাসকলক কি কৰি শুনাবা?
4: মই জুবিনদাৰ এটি গীত মই পৰিৱেশন কৰিবলৈ বিচাৰিছো।

0: তুমি বৰ ধুনীয়াকৈ গানটো পৰিৱেশন কৰিছা। তুমি সংগীতৰ ক্ষেত্ৰত কিবা আনুষ্ঠানিক শিক্ষা লৈছা?
1: হয়, মই সংগীতত বিশাৰদ কমপ্লিট কৰিছো। সৰুৰে পৰা মই সংগীতৰ চৰ্চা কৰি আছো।
0: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
2: আমি কথা পাতিছিলো নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা ডক্টৰ কৰবী গোস্বামীৰ সৈতে।
3: নমস্কাৰ, মই ডক্টৰ কৰবী গোস্বামী, নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন কোষৰ আহ্বায়ক। মহাবিদ্যালয়ৰ গৱেষণাৰ লগত সম্পৰ্কিত বিভিন্ন বিষয়সমূহৰ বাবেই আমাৰ এই কোষটো গঠন কৰা হৈছে। আমাৰ এই কোষে মহাবিদ্যালয়ৰ শিক্ষকসকলৰ বিদ্যায়তনিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। মহাবিদ্যালয়ৰ পৰা 3খন ISSN জাৰ্নেল, দৰ্শন বিভাগৰ দৃষ্টি দ্য ভিজন অফ ট্ৰুথ, মহিলা কোষৰ শক্তি আৰু গণিত বিভাগৰ আৰ্যভট্ট নামেৰে 3খন গৱেষণা গ্ৰন্থ বছৰি উলিয়াই থকা হৈছে। ইয়াৰোপৰি এই কোষৰ পৰা মহাবিদ্যালয়ৰ ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত অধ্যয়ন চলাই অন্ধবিশ্বাস আদিৰ প্ৰতি সজাগতাৰ প্ৰচাৰো চলোৱা হৈছে। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় IIT গুৱাহাটীৰ লগত একেলগে কোলাবৰেশ্যন কৰি আমি 2টা ফেকাল্টি ডেভেলপমেণ্ট কোৰ্চ কৰিছো। ইণ্ডিয়ান কাউন্সিল অফ ফিলছফিকেল ৰিচাৰ্চৰ পৰা অহা অনুদানেৰে যোগ দিব আৰু অলপতে 25 আৰু 26 ছেপ্টেম্বৰত ইণ্ডিয়ান কাউন্সিল অফ ছচিয়েল ছায়েন্স ৰিচাৰ্চ দিল্লীৰ পৰা পোৱা অনুদানেৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ এখনো সুকলমে অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰখনত দেশৰ প্ৰায় বহুকেইখন ৰাজ্যৰ পৰা শিক্ষক আৰু গৱেষকে অংশগ্ৰহণ কৰে, বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে, গুৱাহাটী বিশ্ববিদ্যালয়, উত্তৰবংগ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি ইত্যাদিৰ পৰাও সমল ব্যক্তিয়ে এই আলোচনা চক্ৰখনত যোগদান কৰে আৰু ভৱিষ্যতেও মহাবিদ্যালয়খনৰ গৱেষণাৰ দিশত আগবাঢ়ি যাবলৈ আমাৰ এই কোষৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰি থকা হৈছে। ধন্যবাদ।
2: বৰ্তমান আমাৰ সৈতে অন্য এগৰাকী ছাত্ৰী উপস্থিত আছে। তোমাৰ পৰিচয়টি জনাবা আৰু আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: Hi everyone, my name is Easter Varte, studying in 7th semester at Narangi Anchalik Mahavidyalaya. I will be covering the song A Whole New World from the movie Aladdin.

লিমাৰিকৰ সৃষ্টি নাম সুমাল বুলিয়েই নকৰিব অসন্তুষ্টি। মহাবিদ্যালয়ৰ সমূহ শিক্ষকক লৈ অকণমান জোকাইছো, বেয়া কিন্তু নাপাব, ক্ষমাও মাগিছো। প্ৰিন্সিপাল লোকেন্দ্ৰ কাকতি ছাৰ, তেওঁ বৰ সদাচাৰ, কামত পিছে পাৰ্গত, আনে কাম কৰিলে তেওঁ কৰে স্বাগত, আন শিক্ষকে কাম নকৰিলে তেওঁ মুখখন ফুলায়, তামোলখন পালে পিছে তেওঁৰ হাঁহিটো ওলায়। অসমীয়া বিভাগৰ মুৰব্বী সৰোজ কাকতি ছাৰ, চিন্তাবিদ, ধৈৰ্যবিদ আৰু যোগবিদ কাকতি ছাৰক দেখিলে লাগে সক্ৰেটিছ। কাৰো লগত কথা নাই, নিজৰ কাম কৰি যায়, সেয়ে হেনো ৰাতি হলে ফ্ৰিজ খুলি মিঠাই খায়। অসমীয়া বিভাগৰ ইৰাণী বায়ে ধুনীয়া কাপোৰ পিন্ধে আৰু তেওঁৰ খোজটো লাহে লাহে দিয়ে। লেফ্ট ৰাইট কৈ NCC কামান লৈ মিনু বাইদেউ কলেজলৈ আহে, ছাৰ আৰু বিজ্ঞাকো লগতে লৈ আনে। তেওঁৰ পিছে সাহস দেখিলে মূলা গাভৰু যেন লাগে, ধুনীয়া চুলিতাৰি, ধুনীয়া কবিতাৰে, ধুনীয়া হাত লাহি পাহি, নামেৰে যোজনা বা ধুনীয়া হাঁহি, পিছে ধুনীয়া ধুনীয়া খাদ্যৰ বাবে তেওঁ বৰ আগ্ৰহী। অৰ্থনীতি বিভাগৰ মুৰব্বী হৈছে ডক্টৰ জয়ন্ত বৰুৱা। ডান্স মাষ্টাৰ জয়ন্ত বৰুৱা সৰুৰে পৰা ভয় কৰে তেওঁ হেনো পৰুৱা, ছাত্ৰ ছাত্ৰীসকলে তেওঁক হেনো বৰ ভাল পায়, সেইবাবে তেওঁ হেনো দিনক দিনে ফুলিহে যায়। গিৰিপ গাৰপ খোজেৰে কোন সেয়া বাৰণ্ডাইদি যায়, অৰ্থনীতি বিভাগৰ বনজ্যোতি হব পায়। ৰংটো পিছে তেওঁৰ বৰ মৰম লগা, ছাত্ৰ ছাত্ৰী গালি পাৰিলে কিন্তু বৰ ভয় লগা। ইংৰাজী বিভাগৰ মুৰব্বী হৈছে ডক্টৰ ৰজি পটংগীয়া। ইংৰাজী বিভাগৰ মুৰব্বী এয়া আমাৰ ৰজিবা, তেওঁ পিছে হবিটো শুনা, আনক ঠেলা হেঁচা কৰি আগে ভাগে ফটো উঠা, ফটো উঠোতে তেওঁৰ পাৰফিউমো লগাই জানোচা ফটোখনৰ পৰা সুগন্ধিও ওলায়। শ্বেক্সপিয়াৰৰ পাণ্ডা ৰূপলেখাবাৰ মেজৰত ড্ৰামা পঢ়োৱাৰ একমাত্ৰ ধান্দা। নতুন নতুন ব্যঞ্জনেৰে ৰান্ধি ভাল পায়, পিছে খং উঠিলে তেওঁৰ কপালখন কোচ খায়। ইংৰাজী বিভাগৰ সুমিত্ৰা, তেওঁ পিছে ভাল নাপায় চেলি আৰু কিটছৰ কবিতা, কলেজলৈ কাপোৰৰ লগত জোতাও মিলাই সুমিষ্ট মাতেৰে এয়া ইংৰাজী বিভাগৰ মুক্তাবা। অকণমান কথাতে বৰকৈ টেনচন লোৱা, প্ৰায়ে বেংগলী শাৰী পিন্ধি কলেজলৈ আহে, ভিন্দুৰ কথা মনত পৰিলে অকলে অকলে হাঁহে। এইবাৰ গণিত বিভাগৰ মুৰব্বী, নাম তেওঁ দেৱজিৎ শৰ্মা, তেওঁ খাই ভাল নাপায় ডাঙৰ ডাঙৰ খুৰমা। মৃণাল শৰ্মা ছাৰৰ লগত একেখন নাৱৰে জাতি, সেয়ে সদায় গৈ নাৰেংগীত মৃণাল টিচ তলত মনে মনে কৰে ই পাৰ্ট। গণিত বিভাগৰ দ্বিতীয়জন, নাম মৃণাল শৰ্মা, নিজকে ভাবে তেওঁ বিশ্বকৰ্মা। গণিত বিভাগৰ শেষৰ গৰাকী, নাম তেওঁৰ বনানী বৰা, চকলেট কেক পেন কেক আমাৰ বিভাগক খোৱালে, বনোৱা পদ্ধতিটো কিন্তু আমাৰ পৰা লুকুৱালে। দৰ্শন বিভাগৰ মুৰব্বী এয়া আকৌ চেবিকাবা, নম্ৰ আৰু সৰুকৈ কথাবোৰ কয়, সকলো কথাতে তেওঁ দৰ্শন লগাই থয়। অমিতাভ বচ্চনৰ দৰে ওখ পাখ কৰবী বা আমাৰ দৰ্শন বিভাগৰ, কথাই প্ৰতি তেওঁ বুইছ বুলি কয়, চকুটিপ মাৰিলে তেওঁ শক্তি কাপোৰ যেনহে হয়, খং উঠিলে হেনো তেওঁ পঢ়া শুনাহে কৰে, সেইদিনা বোলে তেওঁ ৰন্ধা বঢ়াও নকৰে। দৰ্শন বিভাগৰ পিংকুমণি বা নিজৰ লগতে ব্যস্ত থকা, গান ভাল পায় মই আৰু মোৰ চাহ, অকণমানি ছোৱালী ষ্টেমিনাৰে ভৰপূৰ গৰিমা শইকীয়া, তেওঁৰ হেনো একেবাৰে সংৰাগ নাইকিয়া। বুৰঞ্জী বিভাগ, দূৰণিত শুনিছো কি এয়া প্ৰীতিমালাবাৰ গৰ্জন, দেখিছো কি ধুনীয়াকৈ খোৱা মাথোন খোৱা, সকলোতে প্ৰটেকচন দিয়া এয়া আমাৰ বুৰঞ্জী বিভাগৰ মুৰব্বী প্ৰীতিমালাবা। গানক ভাল পোৱা, হিষ্ট্ৰী ভাল পোৱা, এয়া কোন বাৰু কোৱা, গাড়ীৰ পৰা নামি লাহে লাহে অহা, এয়া আমাৰ জোনালী বা। এদিন পিছে ড্ৰাইভাৰে গাড়ীখন লৈ নাহে, তেওঁৰ মনটো ভৰি থাকে, কি জানিবা তেওঁক ভিনদয়ে নিবলৈ আহে। ভূগোল বিভাগৰ মুৰব্বী তালুকদাৰ ছাৰে নতুন পেচা ললে, DSLR লৈ তেওঁ ফটো উঠাবলৈ ধৰে। এইবাৰ হেনো ছাৰে কিনিব এখন গাড়ী, সেইবাবে পাৰ্টি খোৱাবলৈ গণনা কৰিছে শাৰী শাৰী। ভূগোল বিভাগৰ কলিতা ছাৰে গাড়ী এখন ললে, ছাৰে পৰীক্ষাত শিক্ষকক সহায় কৰে, পাৰ্টিৰ কথা কলে কিন্তু পলাবলৈহে ধৰে, টুকটাক খোজেৰে কলেজলৈ আহে, হালধীয়া কালাৰটো তেওঁ বৰ পছন্দ কৰে, কৰ্মত পাৰ্গত, হেলা নকৰা, এয়া চাগৈ লক্ষ্মী গগৈ। সৰু সৰু মাতেৰে বিশ্বখনক চিনে, পিছে ৰন্ধা বঢ়াৰ কথা কলে মনে মনে থাকে। ছেমিনাৰ হোৱাৰে পৰা বাইদেউৰ গাত টনাই, এপাত চেণ্ডেল হাৱাই আৰু এপাত চামৰা চেণ্ডেলে কামটো চলায়। এবাৰ ৰাজনীতি বিভাগৰ মুৰব্বী গীতিকা শৰ্মা। ৰাজনীতি বিভাগৰ ছিৰিয়াছ মেটাৰ গীতিকা বায়ে হেনো টিকিছে গীতাৰ, এইবাৰ হেনো তেওঁ লিখিব এখন নাটক, সেয়ে তেওঁ ললে হাতত, লাহে লাহে খোজ দিয়ে, কথাবোৰ জুখি মাখি কয়, পিছে তেওঁৰ নাম পিছে তেওঁৰ বনশ্ৰী, নহয় কাৰোৱে আশ্ৰয়ী। লিমাৰিক লিখিবলৈ মোক বৰকৈ কয়, কিজানিবা তেওঁক জকোৱাই নহয়। ৰাজনীতি বিভাগৰ কনিষ্ঠ জয়ন্ত কলিতা এতিয়া বলিষ্ঠ, বিয়াৰ পিছত তেওঁ সলনি হয়, সদায় দুপৰীয়া ফোনটো হাতত লৈ ফোন আহিব বুলি বাট চাই ৰয়। শিক্ষা বিভাগৰ মুৰব্বী দীপাঞ্জলি দাস, কি ৰঙে খুৱাব, দীপাঞ্জলি বা আহিছে সুগন্ধি বিলাব, ধুনীয়া ধুনীয়া সাজেৰে কলেজলৈ আহে, বহুতে আকৌ তেওঁ দিলু বুলি মাতে, হাই হিল পিন্ধি তেওঁ গাড়ীখনৰ পৰা নামে, খং উঠিলে পিছে তেওঁ গৰ্গমুনি যেনহে লাগে। শিক্ষা বিভাগৰ প্ৰতিভা, খোজে আৰু কথায়ে লাগে তেওঁক এলেহুৱা, নিজৰ কাম কৰি যায়, আনৰ কথাত মন নাই। হিন্দী বিভাগৰ মুৰব্বী, নামটো তেওঁৰ হেমন্ত ৰাভা, মিউজিক বজাই তেওঁ কলেজ প্ৰগ্ৰেমক কৰিলে শোভা, কথাবোৰ সৰুকৈ কোৱা তেওঁৰ হেনো অভ্যাস, পিছে মিঠাই আৰু বাঁহগাজ খাবলৈ তেওঁৰ বৰ হাবিয়া। কিনো কম আপোনাৰ কথা, কথাও নোকোৱা, শান্তশিষ্ট গতিৰে কলেজলৈ অহা, ধীৰ

0: ভাবেৰে কথাবোৰ কোৱা, হাঁহিটো মাৰিলে কিন্তু বৰ মৰম লগা, জানেনে কোন সেয়া? হিন্দী বিভাগৰ বাইদেউ সোধা। চাইৰী মাষ্টাৰ ৰমা ভাণ্ডাৰী, তেওঁ সৰুতে নাটকত পাৰ্ট লৈছিল গান্ধাৰী। কমাৰ্চ বিভাগৰ পল্লৱীয়ে খাই ভাল পাই লাৰু, তাইৰ এটা কমনৱৰ আচ্ছা হব বাৰু। সৰু সৰু মাতেৰে কথাবোৰ কৈ বিয়াৰ পিছৰে পৰা তেওঁ বহু সলনি হয়। পাউডাৰ ক্ৰীম বেগত আনি মনে মনে সানে, সেইবাবে তেওঁক আজিকালি চিনেমাৰ হিৰইন যেনহে লাগে। কমাৰ্চৰ ৰিমলি সদায় খাই ভাল পায় তেওঁ ইমলি। কথাত পিছে বৰ ৰসাল, দেখিলে লাগে মৰমীয়াল, তেওঁ পিছে বৰ খঙাল। কলাকৈ বাইক চলাই বিশ্বজিৎ কলেজলৈ আহে, ভূমেশ্বৰৰ লগত তেওঁ গোপন কথা পাতে। জপং জপং খোজেৰে গীতা কলেজলৈ আহে, ধুনীয়া সাজেৰে তেওঁ ৰাণী মুখাৰ্জী যেন লাগে। সকলোকে জোকোৱা মই পৰিণীতা, জোকাই পেলাই লাগিছে এতিয়া বৰ চিন্তা। এইদৰে সঁচা মিছা কথাৰে সকলোকে জোকালো, আক্ষেপ কোনেও নাৰাখিব, শেষত পুনৰ ক্ষমা মাগিলো।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ ফুৰ্পা চেৰিঙৰ কণ্ঠৰ এটি সুমধুৰ গীত।

0: খুব সুন্দৰ হিমান, তুমি সংগীতৰ ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছা?
1: একচুৱেলি মই সৰুৰ পৰাই মোৰ গানত বহুত ইণ্টাৰেষ্ট আছে। মই আৰু তেনেকৈ মই শিকা নাই মিউজিক কতো, কিন্তু মোৰ ইণ্টাৰেষ্টটো লৈ গৈছে আৰু মোক ইমানখিনিলৈকে। গান গাই ভাল লাগে বহুত।
0: আমাৰো তোমাৰ গান শুনি খুব ভাল লাগিছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
1: থেংক ইউ।
2: প্ৰিয় শ্ৰোতা, নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হি ভি ফুৰেৰ আজিৰ এই খণ্ডটিৰ পৰা ঝৰণাৰ সৈতে মই শাশ্বতীয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে, বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ থলীতে বাণীবদ্ধ কৰা বাৰেৰহণীয়া কীতমাতৰ অনুষ্ঠান হিপ হিপ হুৰে শুনিলে। আজিৰ হিপ হিপ হুৰে অনুষ্ঠানত নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বাৰেৰহণে কীতমাত শুনিবলৈ পালে। অনুষ্ঠানটিৰ প্ৰযোজনা ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰৰ।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। ব্যস্ততাৰ ভিতৰত দিনবোৰ কেতিয়ানো পাৰ হৈ যায়, তাৰ হিচাপ ৰাখিবলৈও যেন সময় নাথাকে। কৰ্মব্যস্ততাৰ মাজত আনৰ বাবে দৌৰি ফুৰোঁতে কেতিয়াবা নিজকে সময় দিবলৈ পাহৰি যোৱা যায়। অথচ জীৱনটো সুন্দৰ কৰি তুলিবলৈ সদায় ডাঙৰ কিবা এটাৰ প্ৰয়োজন নহয়, কেতিয়াবা নিজৰ বাবে অলপ সময়েই যথেষ্ট। গধূলিৰ কোমল পোহৰত খিৰিকীৰ কাষত বহি হাতত একাপ গৰম চাহ, বাহিৰত লাহে লাহে নামি অহা সন্ধিয়া, দূৰৈত ঘৰমুৱা হোৱা চৰাইৰ মাত আৰু মনটোৰ ভিতৰত জমা হৈ থকা দিনটোৰ অলেখ কথাবোৰ, চাহৰ প্ৰতিটো চিপৰ সৈতে যেন অলপ অলপকৈ আঁতৰি যায় ব্যস্ততাৰ ক্লান্তি। সেই মুহূৰ্তটোত কোনো ততাতৈয়া নাই, কোনো দায়িত্বৰ হেঁচা নাই, আছে কেৱল নিজকে অনুভৱ কৰাৰ এক নীৰৱ অৱকাশ। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছোঁ এই দুটি মনোমোহা গীত।

ব্যস্ততাৰ মাজতো নিজৰ বাবে অলপ সময় উলিয়াই লোৱাটো যেন নিজকে ভাল পোৱাৰ এক নীৰৱ প্ৰকাশ। দিনটোৰ অজস্ৰ দায়িত্ব, কৰ্মব্যস্ততা আৰু দৌৰাদৌৰিৰ মাজত কেতিয়াবা নিজকে থমকি চাবলৈও সময়ৰ প্ৰয়োজন হয়। সকলো দায়িত্বৰ পৰা অলপ আঁতৰি নিজৰ ভাল লগা কামবোৰৰ সৈতে কিছু সময় কটোৱা, নিৰৱতাত মনটোৰ কথাবোৰ শুনা, এই সৰু সৰু মুহূৰ্তবোৰেই জীৱনক অলপ বেছি সহজ আৰু সুন্দৰ কৰি তোলে। মনৰ ক্লান্তিবোৰ আঁতৰাই সপোনবোৰক আকৌ এবাৰ সজোৱাই জীৱনটো নিজৰ ধৰণেৰে

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই তেজী গগৈয়ে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক চন্দ্ৰকান্ত ৰয়ৰ কণ্ঠৰ লোকগীত।

ইমানপুৰে কেইটিমান লোকগীত শুনিলে চন্দ্ৰকান্ত ৰয়ৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো ভজনৰ অনুষ্ঠান। প্ৰথমে শুনক জগজিৎ সিঙৰ কণ্ঠৰ ভজন।

ৰামধেনু অনুষ্ঠানটিলৈ আজি মই কৰবী হাজৰিকাই আপোনাক আদৰণি জনালোঁ। আৰম্ভণিতেই মই অতি ভাল পোৱা এটি গীত তৰালি শৰ্মাৰ কণ্ঠত

আগমনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি বহু প্ৰতীক্ষিত আহিন আকৌ আহিল সংগোপনে। আশা ভৰসা প্ৰাচুৰ্য আৰু সম্ভাৱনাৰ বতৰালৈ আহিন এনেদৰে আহে গোপনে, নিঃশব্দে আৰু শৰতক আগমনিক সংকেত দিয়ে। আৰু এনে এটি মায়াময় পৰিৱেশত গীত ভালপোৱা মই শুনিব বিচাৰোঁ মঞ্জোৎস্না মহন্তৰ কণ্ঠৰ এনে এটি গীত।

জীবন নির্বাহৰ গতানুগতিকতাই মানুহৰ মনলৈ স্বাভাৱিকতে কেতিয়াবা অৱসাদ আৰু আলস্য নামি আনে আৰু তেনে পৰিৱেশৰ পৰা সততে আঁতৰি আহিবলৈ আমি যদি গীত শুনো যি গীতে নিমিষতে দূৰ কৰিব পাৰে আপদীয়া অৱসাদ বা ক্ৰান্তি আজিৰ অনুষ্ঠানৰ শেষত শুনোৱা হয় তেনে এটি গীত কল্লোল বৰঠাকুৰৰ কণ্ঠত।

এতিয়া সময় নিশা 11:10 গৈছে, লগে লগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈৰ প্ৰথম অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ বিদায় লৈছো, নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।